এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উদ্যোগপতি, সত্ৰাধিকাৰৰ উপস্থিতিত আজি খানাপাৰাত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে চাৰিগৰাকী মন্ত্ৰীৰ আজি শপতগ্ৰহণ, ৰঞ্জিত কুমাৰ দাসক বিধানসভাৰ অধ্যক্ষ বাছনি, শপতগ্ৰহণ অনুষ্ঠানৰ বাবে হ'বলগীয়া যান জঁট হ্ৰাস কৰিবলৈ কামৰূপ মহানগৰ জিলাত বিশেষ নিৰ্দেশনা, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ কাইলৈ শুনানি আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত খেলত পাঞ্জাব কিংছৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ 3 উইকেটত জয়লাভ। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰীমোদী যোৱা নিশা গুৱাহাটীত উপস্থিত হয়। বৰজাৰ বিমানবন্দৰৰ পৰা প্ৰধানমন্ত্ৰীগৰাকী পোনে পোনে কইনাধৰালৈ যায় আৰু ৰাজ্যিক অতিথিশালাত নিশাটো কটায়। মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ ভালেসংখ্যক জ্যেষ্ঠ নেতা উপস্থিত থাকিব। শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী, বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিয়ৰিও কালিয়ে গুৱাহাটীত উপস্থিত হয়। আজিৰ অনুষ্ঠানত বিভিন্ন দেশৰ বিশিষ্ট উদ্যোগপতি, ৰাষ্ট্ৰদূত, সত্ৰাধিকাৰ, দলৰ কাৰ্যকৰ্তা আৰু বুথ সমিতিৰ সভাপতিসকলো উপস্থিত থাকিব। শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে কালি কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানো গুৱাহাটীত উপস্থিত হয়।

0: শারজাৰ বিমানবন্দৰত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
1: কল কা দিন ফির ঐতিহাসিক দিন হ্যাঁ লগাতার তীসরি বার ভারতীয় জনতা পার্টি কি সরকার রেকর্ড তোড় বহুমত কে সাথ বনি হ্যাঁ নরেন্দ্র মোদি জি মে বিশ্বাস কি জিত হ্যাঁ বিকাশ কি জিত হ্যাঁ জন কল্যাণ কি জিত হ্যাঁ কংগ্রেস তো অব সাম্প্রদায়িক পার্টি বন কে রহ গই হ্যাঁ হিমন্তা জি কে নেতৃত্ব মে আসাম নে বিকাশ কিয়া হ্যাঁ প্রধানমন্ত্রী কে আশীর্বাদ ও মার্গদর্শন সে অব সুরক্ষিত আসাম আর বিকশিত আসাম বিকশিত ভারত কে লিয়ে উসকা নির্মাণ হো রা হ্যায় বহুত বধাই।
0: বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পাছত ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি চাৰিগৰাকী সতীৰ্থ বিধায়কৰ সৈতে খানাপাৰাত শপত গ্ৰহণ কৰিব। ডঃ শৰ্মাই কালি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে বিজেপিৰ ৰামেশ্বৰ তেলী আৰু অজন্তা নেওগে আজি মন্ত্ৰী হিচাপে শপত ল'ব। আনহাতে মিত্ৰ দল অগপৰ পৰা দলটোৰ সভাপতি অতুল বৰা আৰু বি পি এফৰ পৰা চৰণ বৰুৱাই আজি মন্ত্ৰী হিচাপে শপত ল'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব ল'ব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰিছে। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান লাভ কৰাৰ পাছত বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ ৰামেশ্বৰ তেলীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
2: হঠাৎ মই দেখা পালো যে মুখ্যমন্ত্রী নাগরিয়ার এটা টুইট যত নেকি শপথ গ্রহণত পাঁচজন মানুষে করব মুখ্যমন্ত্রীকে ধরি তাত মূর নামটো আছে। তো মই বিশেষভাবে ধন্যবাদ জানাইছো মুখ্যমন্ত্রী নাগরিয়াক। প্রায় 1,00,000 অধিক মানুষের উপস্থিতিত শপথ গ্রহণ অনুষ্ঠান হব আর সেটো মূর কারণে একটা স্মরণীয় দিন হব। মই ন্যাশনাল পলিটিক্সত আছিল প্রায় 12 বছর, তারপর মই পার্টিক কইছিল মই ন্যাশনাল পলিটিক্স করিম, কিন্তু পার্টিয়ে সিদ্ধান্ত ললে যে আপনি রাজ্য রাজনীতি করব লাগিব। আর ঠিক তেনেকৈ মই আকৌ দুলিয়াজান সমষ্টিত মোক এনডিএর প্রার্থী বনোয়া হল আর নিশ্চয় 10,501 ভোটের ব্যবধান জয় হবলে সক্ষম হলো। ভারতের প্রধানমন্ত্রী নরেন্দ্র মোদী ডাঙরিয়া উপস্থিত থাকিব, আমার অমিত শাহ ডাঙরিয়া থাকিব, আমার ন্যাশনাল প্রেসিডেন্ট নীতিন নবীন জি থাকিব, লগতে ভারতবর্ষর কেবাখন রাজ্যর মুখ্যমন্ত্রী উপস্থিত থাকিব, সেন্ট্রেল মিনিষ্টার উপস্থিত থাকিব, শপথ গ্রহণ অনুষ্ঠান হব। সেটা মূর কারণে একটা ঐতিহাসিক দিন হব। মই নিজকে এজন অসমীয়া হিসাবে পরিচয় দি ভাল পাও আর মই এজন অসমীয়া হিসাবে সকল জাতি জনগোষ্ঠীর কারণে কাম করি।
0: এন ডি এ চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানৰ বাবে খানাপাৰাত প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। ইয়াৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি আজি পুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈ কইনাধৰাৰ পৰা বিমানবন্দৰলৈ গধুৰ আৰু ধীৰ গতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। কইনাধৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পইণ্টলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহন চলাচলৰ অনুমতি দিয়া হ'ব। এই পথছোৱাৰে ট্ৰাক, ডাম্পাৰ আদি গধুৰ বাহন চলাচল কৰিব নোৱাৰিব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে জি এছ ৰোড ব্যৱহাৰ কৰিবলৈ আৰু বিমানবন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও 2 ঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। নিৰ্দেশনা অনুসৰি 27 নম্বৰ আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিছ লেনৰ লগতে বতাহগুলি, পাঞ্জাবাৰী, 6 মাইল, খানাপাৰা আদি অঞ্চলৰ পথৰ কাষত যান বাহন ৰখাই থব নোৱাৰিব। শপত গ্ৰহণ অনুষ্ঠানলৈ অহা বাহনসমূহৰ বাবে সৰুসজাই, বশিষ্ঠপথ, শ্বহীদ ন্যাস পথত পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব বুলি যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথি বৰাই প্ৰকাশ কৰিছে। দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে আজি ডঃ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰিব। এই উদ্দেশ্যে খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ আটক ধুনীয়াকৈ সজাই তোলা হৈছে। সংসদ ভৱনৰ প্ৰতীকী ৰূপৰ লগতে অসমৰ বাৰেৰহণীয়া কৃষ্টি, সংস্কৃতি আৰু জনগণৰ জীৱনশৈলীৰ আভাস প্ৰতিফলিত হোৱা খানাপাৰাৰ বিশাল মণ্ডপ আৰু মঞ্চ নিৰ্মাণ কৰিছে ৰাজ আহমেদ আৰু দীপ আহমেদ নামৰ 2 ভাতৃয়ে। সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত ৰাজ্যৰ বিশিষ্ট কলা নিৰ্দেশক নুৰুদ্দিন আহমেদৰ 2 পুত্ৰই সজাই তোলা মূল মঞ্চখনত মা কামাখ্যা দেৱালয়, ৰংঘৰ, বটদ্ৰৱা থান আদিৰ আৰ্হিত সজোৱা হৈছে। 3টা বেলেগ বেলেগ মূল বিষয়েৰে প্ৰধান মঞ্চখন গঢ়ি তোলা হৈছে। মূল মঞ্চখন সংসদ ভৱনৰ প্ৰতীকী ৰূপত সজাই কাষৰ আন 2খন মঞ্চত অসমৰ সংস্কৃতি, সত্ৰ আৰু উৎসৱ পাৰ্বণৰ আভাস দিয়া হৈছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি কাইলৈ গ্ৰহণ কৰা হ'ব। বৰ্তমান বাক্সা জিলা কাৰাগাৰত বন্দী হৈ থকা অভিযুক্তজনৰ জামিন আবেদন কালি তেওঁৰ অধিবক্তাই উচ্চ ন্যায়ালয়ত দাখিল কৰাৰ পাছত আবেদনৰ শুনানি ন্যায়াধীশ পাৰ্থজ্যোতি শইকীয়াৰ বিচাৰপীঠত তালিকাভুক্ত কৰা হৈছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে যোৱা 30 এপ্ৰিলত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। আদালতে গোচৰটোৰ আন এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন যোৱা 4 মেত নাকচ কৰিছিল।

0: ৰিপছ বা ধাতৃ দিৱস। আধুনিক নাৰ্ছিং ব্যৱস্থাৰ প্ৰতিষ্ঠাপক তথা সমাজ সংস্কাৰক ফ্লৰেন্স নাইটিংগেলৰ জন্মদিনটো প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস হিচাপে পালন কৰি অহা হৈছে। এই বৰ্ষৰ এই দিৱসৰ মূলবাণী হৈছে আমাৰ নাৰ্ছ আমাৰ ভৱিষ্যত। স্বাস্থ্য ব্যৱস্থাত বিশেষ সেৱা আগবঢ়োৱা নাৰ্ছসকল সমাজৰ অভিন্ন আৰু অবিচ্ছেদ্য অংগ। আজিৰ এই দিৱসত আৰ্ত আৰু ৰোগীয়া লোকসকলক নাৰ্ছসকলে আগবঢ়াই অহা পৰিচৰ্যাৰ বাবে তেওঁলোকলৈ সন্মান জনোৱা হয়। ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰোগী পৰিচৰ্যাৰ বাবে স্বাৰ্থহীনভাৱে সেৱা আগবঢ়োৱা প্ৰতিগৰাকী ধাত্ৰীলৈ শুভেচ্ছা আগবঢ়াইছে। অনাগত সময়ত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিকাশৰ সমান্তৰালকৈ প্ৰতিগৰাকী চিকিৎসক আৰু নাৰ্ছৰ বাবে উন্নত সুবিধা সৃষ্টি কৰিবলৈ নতুন চৰকাৰে চেষ্টা অব্যাহত ৰাখিব বুলি তেওঁ প্ৰকাশ কৰে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে অহা 6 ছেপ্টেম্বৰ দেওবাৰে দেশজুৰি চি টেট অনুষ্ঠিত কৰিব। এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে কালিৰে পৰা অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। মাধ্যমিক শিক্ষা পৰিষদে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি প্ৰাৰ্থীসকলে চি টেট .nic.in বা www.cbsc.gov.in ৱেবছাইটৰ জৰিয়তে আবেদন দাখিল কৰিব পাৰিব। আবেদন দাখিলৰ অন্তিম তাৰিখ অহা 10 জুন। 15 জুনলৈকে অনলাইন আবেদনৰ মাচুল দিব পাৰিব। 6 ছেপ্টেম্বৰত দেশৰ 132খন চহৰত 27টা ভাষাত চি টেট অনুষ্ঠিত হ'ব। জি আই টেক লাভ কৰা তেজপুৰৰ সুস্বাদু লিচুৰ বিষয়ে প্ৰচাৰৰ উদ্দেশ্যে অহা 6 আৰু 7 জুনত দুদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় তেজপুৰ লিচু মহোৎসৱৰ আয়োজন কৰা হৈছে। স্থানীয় একাংশ যুৱ উদ্যোগী আৰু লিচু খেতিয়কৰ তৎপৰতা তথা কৃষি বিষয়া আৰু পৰ্যটন বিভাগৰ সহযোগত বিগত বৰ্ষৰ প্ৰথম লিচু মহোৎসৱৰ সফলতাৰ পাছত ইয়াৰ দ্বিতীয় বাৰ্ষিক মহোৎসৱ তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগণত আয়োজন কৰিবলৈ লোৱা হৈছে। এপেডাই সহযোগী হিচাপে অংশগ্ৰহণ কৰিবলগীয়া এই বৰ্ষৰ লিচু উৎসৱত শিক্ষাৰ্থীসকলৰ অনুষ্ঠানৰ লগতে সাংস্কৃতিক অনুষ্ঠান আয়োজনৰো সিদ্ধান্ত লোৱা হৈছে। লগতে লিচুৰ বাগিচা ভ্ৰমণ, ইয়াৰ প্ৰক্ৰিয়াজাত সামগ্ৰীৰ প্ৰদৰ্শনী তথা বিক্ৰী, বাগিচাৰ পৰাই কৃষকৰ পৰা পোনপটীয়াকৈ সতেজ লিচু ক্ৰয় আদিৰ সুবিধাও এই দুদিনীয়া কাৰ্যসূচীত সন্নিৱিষ্ট থাকিব। এই মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনোৱা হ'ব বুলি আয়োজকসকলে জানিবলৈ দিছে। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত শোণিতপুৰ জিলাত আজি AIR ৰেইড অনুশীলনৰ আয়োজন কৰা হৈছে। দিনৰ 11:30 বজাত তেজপুৰৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ সমীপত অৱস্থিত ভাৰতীয় ষ্টেট বেংকৰ মুখ্য শাখাৰ কাষত 2 মিনিটৰ বাবে বিপদ সংকেতৰ আখৰামূলক ছাইৰেন বজোৱা হ'ব। ইয়াৰ কিছু সময়ৰ পাছত পৰিস্থিতি স্বাভাৱিক হোৱাৰ প্ৰতীক হিচাপে পুনৰ একেৰাহে 2 মিনিটৰ বাবে বিপদমুক্ত সংকেত বাজিব। ইয়াৰ লগতে জিলা প্ৰশাসনৰ তৰফৰ পৰা উদ্ধাৰ কাৰ্যৰো আৰম্ভণি কৰা হ'ব। এই সমগ্ৰ প্ৰক্ৰিয়াটো আখৰা হিচাপেহে আয়োজন কৰাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে ৰাইজক আতংকিত নহবলৈ আহ্বান জনাইছে। গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা বিশিষ্ট লেখিকা ডঃ অঞ্জলি শৰ্মাৰ কালি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 84 বছৰ। তেওঁ সুদীৰ্ঘকাল সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত অসমীয়া বিভাগৰ অধ্যাপক হিচাপে শিক্ষা আগবঢ়োৱাৰ উপৰি ৰাজ্যৰ সাহিত্য সংস্কৃতিৰ জগতখনৰ সৈতে নিবিড়ভাৱে জড়িত হৈ আছিল। আজি নৱগ্ৰহ শ্মশানত ডঃ অঞ্জলি শৰ্মাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কালি হিমাচল প্ৰদেশৰ ধৰমশালাত ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে পাঞ্জাব কিংছক 3 উইকেটত পৰাস্ত কৰে। 211 ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি দিল্লী কেপিটেলছে 19 অভাৰত 7টা উইকেটৰ বিনিময়ত 216 ৰাণ কৰি বিজয় সাব্যস্ত কৰে। অধিনায়ক অক্ষৰ পেটেলে সৰ্বাধিক 56 ৰাণৰ বৰঙণি আগবঢ়ায়। ডেভিড মিলাৰে 28টা বলত 51 ৰাণ কৰে। পাঞ্জাব কিংছৰ হৈ অৰ্ষদীপ সিং আৰু য়শ ঠাকুৰে 2টাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে দিল্লী কেপিটেলছে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত পাঞ্জাব কিংছে নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 210 ৰাণ সংগ্ৰহ কৰে। শ্ৰেয়াৰ্ছ আয়াৰে দলৰ হৈ সৰ্বাধিক 59 আৰু প্ৰিয়াংশ আৰ্জাই 56 ৰাণ কৰে। দিল্লী কেপিটেলছৰ মিচেল ষ্টাৰ্ক আৰু মাধৱ তিৱাৰীয়ে 2টাকৈ উইকেট দখল কৰে। মাধৱ তিৱাৰীক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটান্ছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সংগীতা শৰ্মাৰ পৰা আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰতিখন কাকতে আজি ডঃ হিমন্ত বিশ্ব শৰ্মাই 4জন মন্ত্ৰীসহ শপতগ্ৰহণ কৰাৰ বাতৰি ভিন ভিন শিৰোনামেৰে আলোকচিত্ৰসহ প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে এই বাতৰিক প্ৰধানমন্ত্ৰীসহ বহু VVIPৰে ভৰি পৰিছে গুৱাহাটী শিৰোনামেৰে বক্স নিউজ হিচাপে বিস্তৃতভাৱে পৰিৱেশ

উত্থাপন কৰিছে। দৈনিক অগ্ৰদূত আৰু দ্য চেণ্টিনেল কাকতে এই বাতৰিত চাৰিগৰাকী মন্ত্ৰীৰে সৈতে আজি মুখ্যমন্ত্ৰীৰ শপত, দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত ল'ব ডঃ হিমন্ত বিশ্ব শৰ্মাই শিৰোনামেৰে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে শপত গ্ৰহণৰ বাবে নুৰুদ্দিন আহমেদৰ তত্বাৱধানত দুই পুত্ৰই আটক ধুনীয়া মঞ্চ নিৰ্মাণ কৰাৰ বাতৰি, অসমৰ সংস্কৃতি ঐতিহ্য প্ৰতিফলিত কৰাৰ চেষ্টা ৰাজ আৰু দীপৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতৰ শিৰোনাম, শপত গ্ৰহণৰ প্ৰাক্ষণত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, আৰম্ভ হ'ব বেদখল উচ্ছেদৰ মহাযজ্ঞ। কাকতখনে এলনিনোৰ প্ৰভাৱত এইবাৰ দেশ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰাৰ সম্ভাৱনাৰ বিষয়ে প্ৰকাশ পোৱা উদ্বেগজনক তথ্যৰ এটা বাতৰি বিশেষ গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে মাথো জনতাইহে ত্যাগ কৰিব কিয়, মোদীৰ আহ্বানত বিৰূপ প্ৰতিক্ৰিয়া শীৰ্ষক বাতৰি প্ৰথম পৃষ্ঠাত অন্যতম গুৰুত্বপূৰ্ণ বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে ৰাজ্যৰ বিভিন্ন অঞ্চলত বিহু অনুষ্ঠানৰ মাজতে হোৱা কাজিয়াৰ পৰিণতিত এজন লোক নিহত আৰু কেইবাজনো গুৰুতৰভাৱে আহত হোৱাৰ বাতৰি প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে তামোলপুৰত মেলেৰিয়াৰ সন্ত্ৰাস, অৰ্ধশতাধিক লোক আক্ৰান্ত হোৱাৰ এটা বাতৰি বক্স নিউজ হিচাপে প্ৰকাশ কৰিছে। চৰকাৰে চাহ বাগিচাৰ কৰ্মীসকলৰ দৈনিক মজুৰি অনাগত বছৰসমূহত 500 টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ এটা বাতৰি

0: অন্যতম গুৰুত্বপূৰ্ণ বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে ৰাজ্যৰ বিভিন্ন অঞ্চলত বিহু অনুষ্ঠানৰ মাজতে হোৱা কাজিয়াৰ পৰিণতিত এজন লোক নিহত আৰু কেইবাজনো গুৰুতৰভাৱে আহত হোৱাৰ বাতৰি প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে তামোলপুৰত মেলেৰিয়াৰ সন্ত্ৰাস অৰ্ধ শতাধিক লোক আক্ৰান্ত হোৱাৰ এটা বাতৰি বক্স নিউজ হিচাপে প্ৰকাশ কৰিছে। চৰকাৰে চাহ বাগিচাৰ কৰ্মীসকলৰ দৈনিক মজুৰি অনাগত বছৰসমূহত 500 টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ সংগীতা। বতৰৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2-1 জাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল, নাগালেণ্ড, ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ কোনো কোনো অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উদ্যোগপতি, সত্ৰাধিকাৰৰ উপস্থিতিত আজি খানাপাৰাত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে 4গৰাকী মন্ত্ৰীৰ আজি শপতগ্ৰহণ। ৰঞ্জিত কুমাৰ দাসক বিধানসভাৰ অধ্যক্ষ বাছনি। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে হ'বলগীয়া যান জঁট হ্ৰাস কৰিবলৈ কামৰূপ মহানগৰ জিলাত বিশেষ নিৰ্দেশনা। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ কাইলৈ শুনানি। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত খেলত পাঞ্জাব কিংছৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ 3 উইকেটত জয়লাভ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

লাগে আকাশবাণী গুৱাহাটী মহাবাহু বীৰতা আৰ্জিক থাকে থানাবাং নীলি বন্তি টিমুংপি বিজেপি পেনাকে হয় এসংজয় ড হিমন্ত বিশ্ব শৰ্মা পিনিয়া দুধুৱা বাটায় ফান আসাম আজি পিনিচাৰ আছে মেডেং পণ্ডাংলো খানাপাৰা আলংকাপি দোপন চিমেকেডেং আমে আলং গভৰ্ণৰ লক্ষ্মণ প্ৰসাদ আচাৰ্য শ্ৰী ডক্টৰ শৰ্মা আফান চিপিনিচাৰ আং হয় আছিমি পাডেংলো গুৱাহাটী খানাপাৰা ভেটেনেৰী কাপাথুৱা ক্লাম আলংকাপি দোপন চিমেকেডেং আছাই আলং প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী চি আলহী চাৰ্পু আমান পেন জেতং দুনলো ডক্টৰ শৰ্মা হিমন্ত বিশ্ব শৰ্মা কেবিনেট পেন বাংফ্লি এম এল এ আতুমতা পিনি খানাপাৰা আলং চিমেডেং পনলো বিজেপি আছং পেন ৰামেশ্বৰ তেলি লাপেন অজন্তা নিয়োগ চি মিনিষ্টাৰ আছিমিডেংলো জিৰ পি আছং অসম গণ পৰিষদ আমে ফু অতুল বৰা লাপেন বি পি এফ আছং পেন চৰণ বৰোতা পিনি মিনিষ্টাৰ আছিমি ডেং পৰলো বিজেপি আছং পেন আকে হয় আছং যা মাতে আবাৰিম মিনিষ্টাৰ ৰঞ্জিত কুমাৰ দাস কি এছেম্বলি স্পীকাৰ আৰু পুচি ডেং পন পপু ডক্টৰ শৰ্মা পাচি নিলো চিমিকেডেং আমে আলং আলহী চাৰপোৱা মান পেন প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী নাকাচেতং দুন পেন আপাৰা ইউনিয়ন হেমৰিতাহীন আৰু পুকিদ মিনিষ্টাৰ অমিত শ্বাহ ৰাইকমাহীন পেন আৰু পুকিদ মিনিষ্টাৰ

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ বিয়লি 4 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। বিজেপিৰ ৰামেশ্বৰ তেলী আৰু অজন্তা নেওগে আজি মন্ত্ৰী হিচাপে শপত লয়। আনহাতে মিত্ৰদল অগপৰ পৰা দলটোৰ সভাপতি অতুল বৰা আৰু বি পি এফৰ পৰা চৰণ বড়োৱে শপত গ্ৰহণ কৰে। মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, শিৱৰাজ সিং চৌহানকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী, কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ লয়। আজি আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ বা ধাত্ৰী দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 15গৰাকী নাৰ্ছক ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল সন্মান 2026 প্ৰদান কৰে। চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে যোৱা 3 মে'ত অনুষ্ঠিত প্ৰৱেশ পৰীক্ষা নীট UG 2026 ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA বাতিল কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে কিশোৰীসকলক জৰায়ুৰ মুখৰ কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়াৰ বাবে আৰম্ভ কৰা HPV প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ধুবুৰী জিলাতো অব্যাহত আছে। জিআই টেগ লাভ কৰা তেজপুৰৰ বিখ্যাত লিচুৰ বিষয়ে প্ৰচাৰৰ উদ্দেশ্যে অহা 6 আৰু 7 জুনত দুদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় তেজপুৰ লিচু মহোৎসৱৰ আয়োজন কৰা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটান্ছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 5:15 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ, বিজেপিৰ ৰামেশ্বৰ তেলী, অজন্তা নেওগ, মিত্ৰ দল অগপৰ অতুল বৰা আৰু বি পি এফৰ চৰণ বড়োৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ, যোৱা 3 মে'ত অনুষ্ঠিত নীট UG 2026 বাতিল, দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আন্তঃৰাষ্ট্ৰীয় ধাতৃ দিৱস উদযাপন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে নিৰুপমা বৰঠাকুৰ। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। খানাপাৰাত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্যমন্ত্ৰীগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়।
1: মই শ্ৰী হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম। মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত, অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু আইন অনুসাৰে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম।
0: ডঃ হিমন্ত বিশ্ব শৰ্মাৰ 4গৰাকী সতীৰ্থ বিধায়কেও আজি খানাপাৰাত শপত গ্ৰহণ কৰে। বিজেপিৰ অজন্তা নেওগ আৰু ৰামেশ্বৰ তেলীয়ে আজি মন্ত্ৰী হিচাপে শপত লয়।
2: মই ৰামেশ্বৰ তেলী ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু অনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম। মই অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত, অনুৰাগ বা বিখেদ নোহোৱাকৈ সংবিধানৰ আৰু আইন অনুসৰে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম।

0: মিত্ৰদল অগপৰ পৰা দলটোৰ সভাপতি অতুল বৰা আৰু বি পি এফৰ চৰণ বড়োৱে আজি মন্ত্ৰী হিচাপে শপত লয়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব ল'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ইতিমধ্যে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান, জ্যোতিৰাদিত্য সিন্ধিয়া, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী, মণিপুৰৰ মুখ্যমন্ত্ৰী ইউনাম খেমচান সিং, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ ছাৱন্ত, অৰুণাচলৰ উপ মুখ্যমন্ত্ৰী চাওনা মেইন, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ'ৰ উপৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ ভালেসংখ্যক জ্যেষ্ঠ নেতাই অংশ লয়। অনুষ্ঠানত আমেৰিকাৰ ৰাষ্ট্ৰদূত ছাৰ্জিঅ' গোৰৰ উপৰি কেইবাখনো ৰাষ্ট্ৰৰ প্ৰতিনিধি, বিভিন্ন দেশৰ বিশিষ্ট উদ্যোগপতি, সত্ৰাধিকাৰ, দলৰ কাৰ্যকৰ্তা আৰু বুথ সমিতিৰ সভাপতিসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন মন্ত্ৰীসভা শীঘ্ৰে সম্প্ৰসাৰণ কৰা হ'ব বুলি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই সংবাদ মাধ্যমক জানিবলৈ দিছে। সভাপতি শ্ৰীশইকীয়াই কয় যে 21 মে'ৰ পৰা হ'বলগীয়া অসম বিধানসভাৰ অধিৱেশনত নতুন মন্ত্ৰীসকলে শপত গ্ৰহণ কৰিব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সৈতে আলোচনা চলি আছে বুলিও তেওঁ প্ৰকাশ কৰে।
1: মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সোনকালে হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমাৰ যি কিছু কথা বতৰা হৈছে, যিহেতু গোটেই কথাবিলাক আমাৰ এটা কালেক্টিভলি হয়, গতিকে নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা চৰ্চাখিনি কৰোঁতে য'ত যেনেধৰণে আলোচনা কৰিব লাগে নিশ্চয় কৰিব। বোধহয় 21 তাৰিখৰ পৰা বিধানসভাৰ অধিৱেশনো হ'ব, গতিকে 21 তাৰিখৰ পৰা শপত গ্ৰহণ পৰ্ব আছে, বিধায়কসকলৰ অধ্যক্ষ নিৰ্বাচনৰ কথা আছে, গোটেইখিনি সোনকালে হৈ যাব।
0: ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা চমুকৈ এন টি এ যোৱা 3 মে'ত অনুষ্ঠিত নীট ইউজি 2026 বাতিল কৰিছে। সামাজিক মাধ্যমযোগে সংস্থাটোৰ সূত্ৰই কয় যে ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ প্ৰতি লক্ষ্য ৰাখি আৰু পৰীক্ষা ব্যৱস্থাটোৰ প্ৰতি আস্থা বৰ্তাই ৰাখিবলৈ এই সিদ্ধান্ত লোৱা হৈছে। এই পৰীক্ষাত প্ৰশ্নকাকত ফাদিলৰ অভিযোগৰ বিস্তৃত তদন্তৰ বাবে বিষয়টো কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইলৈ প্ৰেৰণৰো সিদ্ধান্ত লোৱা হয়। এন টি এৰ সূত্ৰই প্ৰকাশ কৰা মতে তদন্তকাৰী সংস্থাটোক বিষয়টো তদন্ত কৰাৰ বাবে প্ৰয়োজনীয় সকলো নথি আগবঢ়াই সহায় কৰা হ'ব। এন টি এ অন্যান্য কেন্দ্ৰীয় সংস্থা আৰু বিধি বলবৎকাৰী সংস্থাসমূহৰ তদন্তত লাভ কৰা সমলসমূহ চালি জাৰি চাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সংস্থাটোৱে প্ৰকাশ কৰা মতে পুনৰ নিৰ্ধাৰণ কৰা তাৰিখত এই পৰীক্ষা অনুষ্ঠিত হ'ব। পঞ্জীয়ন আৰু শিক্ষাৰ্থীৰ তথ্যৰ লগতে 2026 চনৰ এই পৰীক্ষাৰ বাবে নিৰ্বাচিত কেন্দ্ৰসমূহ অপৰিৱৰ্তিত হৈ থাকিব বুলি সংস্থাটোৱে প্ৰকাশ কৰে। তদুপৰি নতুনকৈ কোনো মাচুল আৰু পঞ্জীয়নৰ প্ৰয়োজন নহ'ব বুলি সংস্থাটোৱে স্পষ্ট কৰি দিছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক নিৰুপমা বৰঠাকুৰৰ পৰা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 15গৰাকী নাৰ্ছক ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল সন্মান 2026 প্ৰদান কৰে। আন্তঃৰাষ্ট্ৰীয় ধাতৃ দিৱসৰ সৈতে সংগতি ৰাখি নাৰ্ছিং ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে আজি নাৰ্ছসকলক এই সন্মান প্ৰদান কৰা হয়। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগতে স্বায়ত্তশাসিত অঞ্চলসমূহ তথা স্বেচ্ছাসেৱী সংগঠনৰ পঞ্জীয়নভুক্ত নাৰ্ছসকলক এই সন্মানৰ বাবে বিবেচনা কৰা হয়। এই সন্মানৰ লগত এখন প্ৰমাণপত্ৰ, 1,00,000 টকাৰ নগদ ধন আৰু এটা স্মাৰক প্ৰদান কৰা হয়। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডা, কেন্দ্ৰীয় স্বাস্থ্য ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল এই অনুষ্ঠানত উপস্থিত থাকে। ইপিনে আজি আন্তঃৰাষ্ট্ৰীয় ধাতৃ দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰোগী পৰিচৰ্যাৰ বাবে স্বাৰ্থহীনভাৱে সেৱা আগবঢ়োৱাৰ প্ৰতিগৰাকী ধাত্ৰীলৈ শুভেচ্ছা জনায়। অনাগত সময়ত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিকাশৰ সমান্তৰালকৈ প্ৰতিগৰাকী চিকিৎসক আৰু নাৰ্ছৰ বাবে উন্নত সুবিধা সৃষ্টি কৰিবলৈ নতুন চৰকাৰে চেষ্টা অব্যাহত ৰাখিব বুলি তেওঁ প্ৰকাশ কৰে। দৰং জিলাৰ মঙলদৈৰ জি এন এম পৰীক্ষণ কেন্দ্ৰত সপ্তাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত আন্তৰ্জাতিক ধাতৃ দিৱসৰ আজি সামৰণি পৰে। এই দিৱস উপলক্ষে শিক্ষানুষ্ঠানখনৰ প্ৰশিক্ষাৰ্থীসকলৰ মাজত বিভিন্ন খেল ধেমালি, সাহিত্য, সংস্কৃতি আৰু হস্তকলাৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। দিৱসৰ সৈতে সংগতি ৰাখি প্ৰতিষ্ঠানখনৰ ফ্লৰেন্স নাইটিংগেল আৰু শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা হয়। নলবাৰী নাৰ্ছিং কলেজৰ উদ্যোগতো আজি দিনজোৰা কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় ধাতৃ দিৱস পালন কৰা হয়। জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানৰ আৰম্ভণিতে ফ্লৰেন্স নাইটিংগেল আৰু শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনোৱা হয়। দিৱসৰ সৈতে সংগতি ৰাখি নলবাৰী নাৰ্ছিং কলেজৰ চলিত বৰ্ষৰ মুখপত্ৰ প্ৰয়াস উন্মোচন কৰা হয়। কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপক সঞ্জীৱ গোস্বামীয়ে মুখপত্ৰখন উন্মোচন কৰে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি কাইলৈ গ্ৰহণ কৰা হ'ব। বৰ্তমান বাক্সা জিলা কাৰাগাৰত বন্দী হৈ থকা অভিযুক্তজনৰ জামিন আবেদন কালি তেওঁৰ অধিবক্তাই উচ্চ ন্যায়ালয়ত দাখিল কৰাৰ পাছত আবেদনৰ শুনানি ন্যায়াধীশ পাৰ্থজ্যোতি শইকীয়াৰ বিচাৰপীঠত তালিকাভুক্ত কৰা হৈছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে যোৱা 30 এপ্ৰিলত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছিল।

0: সত্যতে গোচৰটোৰ আন এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন যোৱা 4 মে'ত নাকচ কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত শোণিতপুৰ জিলাত আজি AIR ৰেইড অনুশীলন কৰা হয়। তেজপুৰৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ সমীপত অৱস্থিত ভাৰতীয় ষ্টেট বেংকৰ মুখ্য শাখাৰ কাষত 2 মিনিটৰ বাবে বিপদ সংকেতৰ আখৰামূলক ছাইৰেন বজোৱা হয়। ইয়াৰ কিছু সময়ৰ পাছত পৰিস্থিতি স্বাভাৱিক হোৱাৰ প্ৰতীক হিচাপে পুনৰ একেৰাহে 2 মিনিটৰ বাবে বিপদমুক্ত সংকেত বজোৱা হয়। ইয়াৰ লগতে জিলা প্ৰশাসনৰ তৰফৰ পৰা উদ্ধাৰ কাৰ্যৰো আৰম্ভণি কৰা হয়। এই সমগ্ৰ প্ৰক্ৰিয়াটো আখৰা হিচাপেহে আয়োজন কৰাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে ৰাইজক আতংকিত নহবলৈ আহ্বান জনায়। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে কিশোৰীসকলক জৰায়ুমুখৰ কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়াৰ বাবে আৰম্ভ কৰা HPV প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ধুবুৰী জিলাতো অব্যাহত আছে। যোৱা 17 মাৰ্চৰ পৰা চলি থকা এই প্ৰতিষেধক কাৰ্যসূচীৰ অধীনত আজি পৰ্যন্ত 1,150গৰাকী কিশোৰীক প্ৰতিষেধক দিয়া হৈছে। জিলাখনত 13,700গৰাকী কিশোৰীক এই প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। এই প্ৰক্ৰিয়া অহা জুনলৈকে চলি থাকিব বুলি ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ জিলা প্ৰতিষেধক বিষয়াই প্ৰকাশ কৰিছে। GI টেগ লাভ কৰা তেজপুৰৰ বিখ্যাত লিচুৰ বিষয়ে প্ৰচাৰৰ উদ্দেশ্যে অহা 6 আৰু 7 জুনত দুদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় তেজপুৰ লিচু মহোৎসৱৰ আয়োজন কৰা হৈছে। স্থানীয় একাংশ যুৱ উদ্যোগী আৰু লিচু খেতিয়কৰ তৎপৰতা তথা কৃষি বিষয়া আৰু পৰ্যটন বিভাগৰ সহযোগত বিগত বৰ্ষৰ প্ৰথম লিচু মহোৎসৱৰ সফলতাৰ পাছত ইয়াৰ দ্বিতীয় বাৰ্ষিক মহোৎসৱ তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগণত আয়োজন কৰিবলৈ লোৱা হৈছে। এপেডাই সহযোগী হিচাপে অংশগ্ৰহণ কৰিবলগীয়া এই বৰ্ষৰ লিচু উৎসৱত শিক্ষাৰ্থীসকলৰ অনুষ্ঠানৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজনৰো সিদ্ধান্ত লোৱা হৈছে। লগতে লিচুৰ বাগিচা ভ্ৰমণ, ইয়াৰ প্ৰক্ৰিয়াজাত সামগ্ৰীৰ প্ৰদৰ্শনী তথা বিক্ৰী, বাগিচাৰ পৰাই কৃষকৰ পৰা পোনপটীয়াকৈ সতেজ লিচু ক্ৰয় আদিৰ সুবিধাও এই দুদিনীয়া কাৰ্যসূচীত সন্নিৱিষ্ট থাকিব। এই মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক নিমন্ত্ৰণ জনোৱা হ'ব বুলিও আয়োজকসকলে জানিবলৈ দিছে।
1: বিশিষ্ট সাহিত্যিক সাংবাদিক হোমেন বৰগোহাঁইৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। 2021 চনৰ আজিৰ দিনটোতে দেহাৱসান ঘটা বিশিষ্ট চিন্তাবিদগৰাকীয়ে সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰত নিজৰ লেখা আৰু আদৰ্শৰে অন্য মাত্ৰা প্ৰদান কৰিছিল। অসমত গ্ৰন্থ আন্দোলনৰ অন্যতম হোতা বৰগোহাঁইয়ে কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলাৰ বাবে জনসাধাৰণক উৎসাহিত কৰিছিল। কমেও 11খন উপন্যাস, গল্প সংকলন, আত্মজীৱনীমূলক গ্ৰন্থ, প্ৰবন্ধ সংকলন আৰু ভিন্ন স্বাদৰ লেখাৰে কাকত আলোচনীত তেওঁ পঢ়ুৱৈক চিন্তাৰ খোৰাক দিছিল। অসম চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ বঁটা, অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কৰা বৰগোহাঁইক 1978 চনত পিতা পুত্ৰ নামৰ উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা আগবঢ়োৱা হৈছিল। 2001 আৰু 2002 চনত তেওঁ অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশিষ্ট সাহিত্যিকগৰাকীৰ পুণ্যতিথিত শ্ৰদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত বৰগোহাঁইৰ প্ৰজ্ঞা, সাহসী চিন্তা আৰু সাহিত্য সাধনাই সদায় পোহৰৰ বাট দেখুৱাই আহিছে বুলি মন্তব্য কৰে। তেওঁৰ কলমে অসমীয়া সমাজক নতুন চিন্তা আৰু দিক নিৰ্দেশ কৰিছিল বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমীয়া ভাষা, সাহিত্য তথা সংবাদ জগতৰ অম্লান ব্যক্তিত্ব হোমেন বৰগোহাঁইৰ স্মৃতি দিৱসত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সাহিত্য তথা সংবাদ সেৱাৰ মাধ্যমেৰে সমাজক নতুন চিন্তাৰ খোৰাক দিয়া এইজন পুৰোধা সদায়ে সমাজ জীৱনৰ আদৰ্শ হৈ থাকিব বুলিও তেওঁ মত প্ৰকাশ কৰে। গুৱাহাটীৰ এটা শৈক্ষিক ন্যাসে দক্ষিণ পূব এছিয়া মাধৱকুণ্ডলী ৰামায়ণ মিলন সভাৰ উদ্যোগত ইণ্ডিজিনিয়াছ ৰামা ৰিচাৰ্চ ফাউণ্ডেশ্যনছ আৰু উত্তৰ পূব ভাৰতীয় ৰামায়ণ প্ৰাৰ্থনা সমাজৰ সহযোগত অহা 7 জুনত গুৱাহাটীত ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানৰ আয়োজন কৰিছে। দ্বিতীয় ৰাষ্ট্ৰীয় অযোধ্যানন্দন জন্মোৎসৱ 2026 গুৱাহাটীৰ উদ্যোগত এই উপলক্ষে বঁটা আৰু সন্মান প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হ'ব। পাঞ্জাবাৰীৰ বাগ্মীবৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিলৈ 7টা শিতানত বঁটা আগবঢ়োৱা হ'ব। বতৰ ভিত্তিক কৃষি বিজ্ঞান পৰামৰ্শ সেৱা আৰু দুৰ্যোগ প্ৰস্তুতি ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে শেহতীয়াকৈ কেইবাটাও গুৰুত্বপূৰ্ণ ডিজিটেল পদক্ষেপ লৈছে। শোণিতপুৰ জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে এই সন্দৰ্ভত এখন বিজ্ঞপ্তিযোগে কৃষক তথা সৰ্বসাধাৰণ ৰাইজক অৱগত কৰিছে। বতৰৰ আগজননী আৰু কৃষি কাৰ্যৰ সুবিধাৰ বাবে মুকলি কৰা এই নতুন ডিজিটেল মঞ্চসমূহ মূলতঃ স্থান নিৰ্দিষ্ট বতৰৰ পূৰ্বাভাস আৰু শস্য সম্পৰ্কীয় পৰামৰ্শৰ বাবে তৈয়াৰ কৰা হৈছে। এই পদক্ষেপসমূহৰ জৰিয়তে তৃণমূল পৰ্যায়ত বতৰ সম্পৰ্কীয় পৰামৰ্শসমূহৰ গুণগত মান, শুদ্ধতা আৰু ব্যৱহাৰযোগ্যতা বৃদ্ধি কৰাৰ লগতে জলবায়ু স্থিতিস্থাপক কৃষি পদ্ধতিক উৎসাহিত কৰাৰ লক্ষ্য লোৱা হৈছে। যোৰহাট খণ্ড উন্নয়ন কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ সহযোগত আজি লিচুবাৰীত বিশেষ চাফাই অভিযান চলোৱা হয়। এই অভিযানত যাতায়াতত বাধাৰ সৃষ্টি কৰা বিভিন্ন সামগ্ৰী তথা জাবৰ জোঁথৰ পৰিষ্কাৰ কৰা হয়। পথটো পৰিষ্কাৰ কৰি জনসাধাৰণৰ যাতায়াত সুগম কৰি তোলাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। শিশু আৰু কিশোৰ শ্ৰমিক নিষেধ আৰু নিয়ন্ত্ৰণ আইনৰ অধীনত গঠিত জিলা পৰ্যায়ৰ কৰ্মবাহিনী সমিতিৰ এখন বৈঠক আজি শিৱসাগৰ জিলা আয়ুক্ত

কাৰ্যালয়ত অনুষ্ঠিত হয়। অতিৰিক্ত জিলা আয়ুক্ত গৌৰীপ্ৰিয়া দেউৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত শিশু আৰু কিশোৰ শ্ৰমিক আইনৰ আওতাত থকা বিভিন্ন বিষয় আলোচনা কৰা হয়। কবি শিশু সাহিত্যিক জোনমণি দাসৰ আজি পুৱা ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। সম্প্ৰতি সময়ৰ জনপ্ৰিয় তথা বলিষ্ঠ কবি হিচাপে প্ৰতিষ্ঠা লাভ কৰা দাসক কালি সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও আজি পুৱা তেওঁৰ মৃত্যু হয়। কবিগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে চিকিৎসালয়খনত তেওঁৰ অনেক গুণমুগ্ধই ভিৰ কৰে আৰু তেওঁলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। শিৱসাগৰৰ 3 নম্বৰ ৱাৰ্ডত থকা দাসৰ বাসগৃহতো বহু গুণমুগ্ধই কবিগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটান্স ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ। বিজেপিৰ ৰামেশ্বৰ তেলী, অজন্তা নেওগ, মিত্ৰদল অগপৰ অতুল বৰা আৰু BPFৰ চৰণ বড়োৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ। যোৱা 3 মেত অনুষ্ঠিত নীট UG 2026 বাতিল। দেশৰ অন্যান্য অংশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ দিৱস উদযাপন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটান্ছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।